0: 내 뭐 이거? 아서 아서 바꿔 가서
1: 나이 나이
0: 빨거리다 내가 네 보기 힘들지 않았지? 보리 때 거기선디 사라라티 기어디 보잠디 놀리베
1: 뭐지 니지 덤미 벗어
0: 아니 나나 벗어 나 벗어 소리다고 무 보러 고쳐대비 이때 길어 이때 그럼
1: 보레 놀이야
0: আমো হমনিয়ারে সিজিছে সেটা পুরোহিত কইছন্তি ইয়াকু স্বামী স্ত্রী উভয় খাইলে সন্তান জন্ম হন্তি
1: দে মু কিছু জানিনি
0: নিয়া নিয়া খাও না খা
1: হুম